0: মনটোত মন কৰা যিটো চিকুণ থাকিছে না সেই চিকুণটো তাতে মানে অলপ কম হৈ যাইছে মানে একদম নাহিয়া হৈ যাইছে মানে আগতেতো আহিছিলে মজা কৰাইছিলো
1: ঠিক আছে পাইকুন মুন্দাদো কোনবা নাম আছে
0: ডেডিকেশন থাকিছে মোৰ ফ্ৰেণ্ড কিছুমান থাকিছে না তুমি মোৰ লগত অভিজিত ধনঞ্জয় যিমান হেল্ল কৰি থাকে
1: আৰু
0: গৌতম ৰায় বোলে জী ভগৱান শিৱ শৰ্মা জী প্ৰেম সিং সিচৰিয়া জী কে চি সিং জী আৰু বেছি থাকে চব আৰু স্পেচিয়েলি থাকিব আপুনি আৰু আৰু ডেকাৰ চাৰ হেজেন মেম বেৰণিকা মেম চেনি মেম চব
1: আৰু থেংক ইউ চ' মাছ তো আপুনি লগত কথা পাতিছে ভাল লাগিছে এতিয়া শুনিব দেই সব আর জেস গান গিয়ে টিটি গেট করে দিয়ে গানে বেশি খুশি বাচানাই দিয়েছে।

0: মই দে ফ্ৰেণ্ডছ আপুনি কাৰণ চবি একটা ভাল গীত শুনিছে বাইকখন মুন্দা আমি খান লাগা ৰেগুলাৰ লিচনাৰ চাৰাই দিও সোণাৰী আসামৰা তাই ৰিকুৱেষ্ট কৰি লগা গীত ইশ্ক মে জিনা ইশ্ক মে মৰনা ফিল্মৰা কুমাৰ শৰ্মাৱাস্তে এতিয়া আমি খান লগতে নেক্সট কলাৰ থাকি আছে হেল্ল'
1: হেল্ল'
0: হেল্ল' হু ইজ অন দ্য লাইন
1: হেল্ল' ছাৰ নমস্কাৰ
0: নমস্কাৰ কোন কৈ আছে
1: গীত
0: শুনিব মন যায় আছে মই ইয়াতে চাই আছে আপুনি কোৱা লগা শ্যাম হে দুৱা ৰাইট অজয় দেৱগন আৰু পূৰ্ণিমা অৱস্থে ধেমাজি আসাম ফালে ইয়াতে বিমল বসুমতারী রিকুয়েস্ট করে লাগা গীত আমি খান শুনি হব দিল জালে ফিল্মরা অজয় দেৱগন আৰু পূৰ্ণিমা অৱস্থে মিউজিক দিছে আনু মালিক লিৰিক্স জাভেদ আখতার শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ
2: কে ঢেৰ মে চলতে হুৱে শোলো কো হাথ মত লগা চল জায়েগি
3: নাম মেৰা শবনম হে পৰ আগ তো মে ভি হু শাখা
4: দিল জলে দিল জলে ও লালে ইয়াহ তো সবি দিল জলে হে

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি খানে এইটো গীত একবাৰ ৰখি থাকিব আৰু আপুনি খানকে ৰিয়েল টাইম ট্ৰেফিক আপডেটছ বৰবাজি লগা আৰু আজি ফুটো লগা লাষ্ট আনি দি আছে। ইয়াতে মহংগলৰ পৰা পি এইচ কিউ জাংচন দি যাওঁ ৰহাটোত আপি লাইট ট্ৰেফিক থাকি আছে। পি এইচ কিউ জাংচন পৰা মেজৰ জাংচন দি যা লগা মটৰে ট্ৰেফিক থাকি আছে। মেজৰ জাংচন পৰা পি এইচ কিউ জাংচন দি উঠি লগা লাইট ট্ৰেফিক থাকি আছে। ডিস্পিকেট পৰা ৰাজু পইণ্ট দি যা লগা মটৰে ট্ৰেফিক থাকি আছে। ৰাজু পইণ্ট পৰা ডিস্পিকেটে আহি লগা লাইট ট্ৰেফিক থাকি আছে। বাকী ৰাজু পইণ্ট পৰা চেঞ্চেছ পইণ্ট, হাই স্কুল জাংচন পৰা চেঞ্চেছ পইণ্ট আৰু এনএচএকে জাংচন পৰা চেঞ্চেছ পইণ্ট, এইটো চব ৰুটছতে যা আৰু অহা চবেই লাইট ট্ৰেফিক থাকি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, এইটো হি থাকিছে আজি ফুজু লগা লাষ্ট ৰিয়েল টাইম ট্ৰেফিক আপডেটছ। আজি চাম লগা ৰিয়েল টাইম ট্ৰেফিক আপডেটছ শুৰু কৰি দিয়া হ'ব চাম 3 বজাৰ কিনা। তো আপুনি জপি ট্ৰাফিক লগা চব নিয়ম মানি কিনা, ছিট বেল্ট লগাই কিনা, হেলমেট লগাই কিনা চলাবলৈ কাৰণে কৈ দি আছে। উই উইল কণ্টিনিউ দ্য মিউজিক নাও।

0: FM 드래그밴 뉴스 뮤직 앤 엔터테인먼트 FM 103 메가헤르츠.
1: Welcome back once again, dear listeners. Here is the real-time traffic update brought to you by FM Tragopan at 103 MHz. The route from Moncola to PHQ Junction, the status of traffic is moderate for northbound and light for southbound. The alternate route for this will be Old Ministers Hill to JL Colony. The route from PHQ Junction to Mezer Junction, the status of traffic is light for northbound and heavy for southbound. The alternate route for this will be Lady Miles Road. From TCP to Raza Point, the status of traffic is moderate for both north and southbound. You can take the alternate route, that is box cutting to NHAK, to Census Point or Phulbari to Kochuzi Ground to Raza Point. From Raza Point to Census Point, from High School Junction to Census Point and NHAK Junction to Census Point, all these routes are traffic free at the moment. The status of traffic is light for both north and southbound for these areas. So there you have it, dear listeners. That was the real-time traffic update. Coming up next is your program, Rural Connect, after which you'll be listening to more local talent program. And after that, at 5, there'll be your Kaleidoscope program. And in today's Kaleidoscope, there'll be your Yuvavani program, Youth Forum, under the theme, Let's Be Friends. So stay tuned. So much more in store at FM Tragopan, 103 MHz.
0: FM Tragopan. 뉴스, 뮤직, 앤 엔터테인먼트 FM 103 메가헤르츠
2: 마누라가 지본테 카루아 섭세 당월 히삽테 로이 지다게 이루 디스나 카루아 삭섭지 비도레 고비 고이타가 이루 로이게네 섭 시즌테 노헐리비 자가 자가데 수모이 알라갈락 니시나 루피타가 액타세 이루 카바라 아미간라가 가오게 비시바 modob dia ekta ase itu rupibo karane region alag alag hisab te loigene kuri thake itu kha bara vitamins alag alag vitamin a vitamin c aro minerals potassium calcium sodium aro iron pa ekta ase kobi laga variety early mid aro late iniga korigine jati alag alag loigene rupi thake ahigene early jati kantu CH21 idu hybrid jati ekta ase CH2200 idu bi hybrid jati ekta ase green express kogine idu bi hybrid dangor jati ekta ase aro pusa HDOP jati ekta pai thage meat laga jati kantu bahar hybrid jati ekta ase BC76 idu bi hybrid jati ekta তার পাছতে প্রাইড অফ ইন্ডিয়া কোগিনে ওপি জাতি পাই থাকে লেট জাতি খান্ডেটো রাজ টু ইটু ডাঙর জাতি একটা আছে হাইব্রিড রাজ টু হাইব্রিড ইটু বি একটা আছে গ্রিন চ্যালেঞ্জার কোগিনে হাইব্রিড জাতি একটা পাই থাকে কবি ইটু জাতি খান রোপিব কারণে মাটি আর হাওয়া পানি খান চাইছে বলেও তার এর্লি ক্রপ লাইট সয়েল ইটু খান্ডে ভাল পড়া ওলাবলে পারে তার পাছতে লেট ক্রপ খানটো হেভি সয়েল খান পৰাহে প্ৰিফাৰ কৰা দেখে কবি ৰুপিব কাৰণে মাটিতে পিএইচ থকাটো 6.0 লৈ কেনে 6.5 থকা পিএইচ মাটি খান্দে ভাল পৰা ওলাবলৈ পাৰি আছে কবি ৰুপিব কাৰণে তাৰ লগা ক্লাইমেট খানটো মইষ্ট ক্লাইমেট ঠাণ্ডা সময় কাৰণে ভাল আছে আহি কেনে লৱাৰ হিলছ খান্দে হ'লেতো মিড ছিজন নহ'লে বি উইণ্টাৰ ছিজন আহি কেনে অক্টোবৰ জানুৱাৰী এইটো মাজতে ভাল পৰা ওলায় কিন্তু আহি কেনে হায়াৰ হিলছ কাণ্টি হ'লেতো বৰষুণ অহা সময়তে নহ'লে বি উইণ্টাৰ সময়তে বি ভাল পৰা ওলাবলৈ পাৰে মিড হিলছ খান্দে কবিটো পূৰা ছাল ৰূপী যাব পৰা জাতি এটা আছে কবি জাতি এইটো ৰূপী যাবৰ কাৰণে ফিল্ড প্ৰিপেৰেশ্যন মাটি কেনেকুৱা যতন কৰিব লাগে ক'লে মাটিটো দুইবাৰ তিনিবাৰ ভাল পৰা

প্রোগ্রামত এইবাৰ দুসৰা গীত কাৰণে লিখি কিনে পঠাইছে কহিমাৰ পৰা ৰসলিন, আৰু ৰসলিন পৰা শুনিবলৈ মন হৈ কিনে পচন্দ কৰিছে ছায়াৰা ফিল্ম কি গীত গাই আছে বিশাল মিশ্ৰা, ৰাজ শেখৰ আৰু হাঞ্চিকা পাৰেখ।

বালিপাথাৰপৰা লিখি কিনে পঠাইছে বীৰেণ হাংসে আৰু তাৰ পৰা পচন্দ কৰিছে ব্লেকমেইল ফিল্ম কি গীত গাই আছে কিশোৰ কুমাৰ আৰু বীৰেণ হাংসে পৰা ডেডিকেট কৰি দি আছে এইটো গীতটো হানৰিকা চিমুংপি ভাইকন মুণ্ডা শিকাৰী ৰংফৰ ৰমেশ পাত্ৰ আমাল বসুমতাৰী চুবাই কে জমীৰ ৰখভি লে মেথা বিমল বসুমতাৰী শচীন ল ৰেংমা সোনালী এংটিপি আৰু যোগেন্দ্ৰ ৰংপি ৱেল যদি আপোনাৰ খান চব টিউন ইন আছে ক'লে মানে শুনিবি আৰু এনজয় কৰিবি আৰু এইটো গীতটো আপোনাৰ খানকে ডেডিকেট কৰি কিনা মাং কৰিছে বীৰেণ হাংসে